0: 한다.
1: 그러다 보니 갑자기나 집어넣었어. 남친 앞에 이렇게 갑자기 사이가 지키지 않은 것 알고 아버지가 아우가 하고 갑자기 내 딸이나 새끼를 다시 벌어먹도록 뛰지 않았거든. 또 남친이 헐 내일도 갑자기 너도 대화하면서 집어넣기도 그래도 만들기도 하잖아. 근데 갑자기 너도 자꾸 여자를 집어넣기도 보니 저 아빠는 왜 챙기? 새벽 챙기지 않았을 때 바로 호텔을 먹었어요. 맥장 기술이 썼겠지. 아침 기장 것 같기도 저도 사랑 나왔어요?
2: 나왔어요?
1: 김지호 선생님.
2: 뭘 보려?
1: 아빠도 호텔도 괜찮은데 그때 벌써 되는 거지 선생님.
2: 아기한테 2015년 디셈버로 스타트했지 바깥에 벌써 여러 번 써요.
1: 그런데 만나도 짧은 밥이 필요하고 간단히 그리고 우리 밥이 필요하고 가보세요.
2: 만나도 한때 기침 없더라 저 배워서 하고 거로 들어. 세트에 기침 오대 아니 그런데 저는 그 거랍 진짜로 미저로 벌러 가야 돼. 저는 기침 거랍 밥이 필요 못 봐요. 근데 다 거랍 해야 봐야 돼. 못 봐요. 그때 아실바디 올라. 그런데 목적 밥이 못 들어 호텔 비즈니스 거리비 올리. কিন্তু সময়ৰ একৰি চক্ৰ বুলিলাম এমটি ডিচিজন লোৱা পলম হলি নাই জনমতে আৰু জন মোৰ গোটেই কেইজন ষ্টাফে কলে যে হোটেলটো দিয়ে দিনটো বঢ়াই চালো এবাৰ ব্যৱস্থাটো ভাল আছে তো সেইটো অলগা কিছু আৰু ডিচিজন মই কলি হওঁ কাৰণ তাৰপৰা মোৰ কাৰণে কি ঘৰে ফুড বিজনেছ মানে ফুড ওপৰত মোৰ টিকে ইণ্টাৰেষ্ট বেছি ৰন্ধা ৰন্ধি ওপৰত কিন্তু মোৰ তাৰ বল্ক কোৱাণ্টিটিৰে ৰান্ধি নথিলে ছাৰ ঘরে সেমতি আমি করদ যেমনি করা হুয়ে তো সেই ভিতরে মতো ভাল লাগে মানে রন্ধা বড়া করিয়া তো ভাল লাগে কেবে এমনি বল্ক কোয়ান্টিটি রে মানে এই প্রকার বিজনেস রে মোর কেবে মানে এমনি নথা কিছু আমি স্টার্ট করলু ডিসেম্বর আমার 2015 ডিসেম্বর তো সেইঠু মু খুঁজলি ফার্স্ট জায়গা খুঁজলি জায়গা খুঁজু খুঁজু পাইগলু যাইকে স্টার্ট করা হলা স্টার্ট কলা পরে মু জানি